गर थांगिनाय नावनि स्किल डेभलपमेन्टनि प्रग्रामनि बागै नरक थांगिनाय मानो गावमा ट्रेनिं रोबो रोजाखनाय नरक आस्ते आस्ते आं नंनो जानना जे दंमानि आं जिदिनि कालेक्ट खायथि फैमामानि आबोनो आं नंनो गिसा फुरुंना होनाय गिसा साग्लायनाय आरो गभमेन्टनि बोखाखदै तेव ट्रेनिं खालायना बागै दाग दाग नाहार जागै दङ नरक थानांखांगे थांगिनाय नायमानि अ जागाव सफ्टेक प्राइवेट लिमिटेड अ जागा आई टी भवन इन्द्रनगर अ जागा https/insyssky.com थांगिनाय नरक अर जगाजग खालायनाय मोनो दाग दाम दाम अर ट्रेन प्रभाइडेड खालायजाग दं दामबाय खांगे ताबुंनि अजाराव माध्यमिक 12 তাই গ্রাজুয়েশন মান বাকি এবং মা আমার ট্রেনিং নি কারি চাকনাই রকাউন বাকি নেই নাই মানো আপন কারিব রকাউন তেম নাই নাকে সফটওয়্যার ডেভেলপমেন্ট অ জায়গা ফিফ ফ্লোর আইটি ভবন অপোজিট ইন্দ্রনগর অ জায়গা রক থাকি নাই মানো অ জায়গা বহাই নক www.insky অ জায়গা নক থাকি নাই নাই মানো অবঙ্কা ফর্ম মানে 27/8/2026 অজাগ ফর্ম রাজাগ নাই নাই অর থাকি নাই মানো হাইসি আনি খাবনি থাকতে বুকজন এগে ফাই দেটাং সারা সামু খালাই এখানে ট্রেন অশালা সামু খালাইতে খালাইতে আনারাতে গাবিসুক টংকো আংন সাই খাই খাই দি জিনিস উজ্জ্বল কক বরক পান্ডা সারদা পান্ডে মেগা হাটস।